এয়া আকাশবাণী গুৱাহাটী পুৱা আঞ্চলিক বাতৰি খাই খাই বাতৰিসমূহ হ'ল অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট চৰাইদেউ শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত প্ৰথমবাৰৰ বাবে হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগু উন্মোচন নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আৰম্ভ IIT গুৱাহাটীৰ গৱেষকৰ দলৰ পানী মেটেকাৰ পৰা এবিধ ব্যৱহাৰিক ৰাসায়নিক সামগ্ৰী প্ৰস্তুত আৰু মহিলাৰ এছিয়া কাপ T20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত। নমস্কাৰ, বাতৰিৰ সৈতে মই কুমাৰ ডেভিড দাস। এতিয়া শুনক বিতং বাতৰি। কেন্দ্ৰীয় চৰকাৰে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট চৰাইদেউ শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বানৰ কবলত পৰা বুলি প্ৰকাশ কৰিছে। কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনলৈ লিখা এখন পত্ৰত কেন্দ্ৰীয় জলশক্তি মন্ত্ৰী CR পাটিলে কয় যে মন্ত্ৰালয়ে উজনি অসমৰ শেহতীয়া বান আৰু এই বিপৰ্যয়ক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰা দাবী সন্দৰ্ভত যোৱা 4 আগষ্টত লোকসভাত ধুবুৰী সাংসদগৰাকীয়ে উত্থাপন কৰাৰ বিষয়টো পৰীক্ষা কৰিছে। বিৰোধী পক্ষই শেহতীয়া বানক মানৱসৃষ্ট বুলি আগবঢ়োৱা যুক্তি খণ্ডন কৰি শ্ৰীপাটিলে কয় যে ৰাজ্য চৰকাৰে অসমৰ লগতে অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা ধাৰাষাৰ বৰষুণৰ বাবেই জুলাই মাহত উজনি অসমত ভয়াৱহ বানৰ কবলত পৰা বুলি অৱগত কৰিছে। এই সময়ছোৱাত ডাৱৰ বিস্ফোৰণ ঘটা নাই বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই অৱগত কৰা বুলি কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। জলশক্তি মন্ত্ৰালয়ে লগতে বান ব্যৱস্থাপনা আৰু খহনীয়াৰ প্ৰতিৰোধী ব্যৱস্থাৰ বাবে অসমলৈ আগবঢ়োৱা বিত্তীয় সাহায্যৰ সবিশেষ প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰা মতে বিগত 5 বছৰত বান ব্যৱস্থাপনা খহনীয়াৰ প্ৰতিৰোধী প্ৰকল্পৰ বাবে অসম চৰকাৰলৈ 342,63,00,000 টকাৰ কেন্দ্ৰীয় সাহায্য মোকলাই দিয়া হৈছে। ইয়াৰ উপৰি ব্ৰহ্মপুত্ৰ পৰিষদে এই সময়ছোৱাত বান ব্যৱস্থাপনা আৰু খহনীয়াৰ প্ৰতিৰোধী কাম কাজৰ বাবদ 109,10,00,000 টকা ব্যয় কৰিছে। জলশক্তি মন্ত্ৰালয়ে লগতে বান ব্যৱস্থাপনা আৰু খহনীয়াৰ প্ৰতিৰোধী আঁচনিসমূহ মূলতঃ ৰাজ্য চৰকাৰে প্ৰস্তুত আৰু ৰূপায়ণ কৰে। এই ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে অকল প্ৰযুক্তিগত দিশ নিৰ্দেশনা আৰু বিত্তীয় সাহায্যহে আগবঢ়ায়। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতা প্ৰাপ্ত বান ব্যৱস্থাপনা আৰু সীমান্ত এলেকা কাৰ্যসূচীৰ অধীনত গুৰুত্বপূৰ্ণ এলেকাৰ বান ব্যৱস্থাপনাৰ বাবে সাহায্য যোগান ধৰা হয় বুলিও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। উত্তৰ পূব পৰিষদৰ বান ব্যৱস্থাপনা, খহনীয়া নিয়ন্ত্ৰণ আৰু নৈৰ পাৰৰ সুৰক্ষা সম্পৰ্কীয় আঁচনিৰ অধীনত অসমৰ 6টা প্ৰকল্পৰ বাবে আনুমানিক 33,40,00,000 টকা যোগান ধৰা হৈছে বুলি জলশক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। মন্ত্ৰালয়ে প্ৰকাশ কৰে যে ব্ৰহ্মপুত্ৰ পৰিষদে ইয়াৰ উপনৈ, ভোগদৈ, জাজি আৰু ধনশিৰিৰ বাবে সুকীয়া পৰিকল্পনা যুগুত কৰিছে। অসমৰ বানৰ আগলি বতৰৰ প্ৰদান আন্তঃগাঁথনিৰ বিষয়ে আলোকপাত কৰি মন্ত্ৰালয়ে কয় যে ৰাজ্যখনত 32টা বান আগলি বতৰা প্ৰদান কেন্দ্ৰ আছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰৰ উপস্থিতিত গুৱাহাটীত প্ৰথমবাৰলৈ হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ লগু উন্মোচন কৰে। বিশ্বৰ পৰ্যটন আৰু ক্ৰীড়াৰ মানচিত্ৰত গুৱাহাটীক পুনৰ প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে অহা বৰ্ষৰ 7 ফেব্ৰুৱাৰীত হ'বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় মাৰাথনত দেশ বিদেশৰ 12,000ৰো অধিক দৌৰবিদে অংশগ্ৰহণ কৰিব। এই উপলক্ষে ডঃ শৰ্মাই কয় যে গুৱাহাটীত আন্তঃৰাষ্ট্ৰীয় মাৰাথন আয়োজন কৰাটো ৰাজ্যৰ বাবে গৌৰৱৰ কথা। এই মাৰাথনৰ জৰিয়তে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াক্ষেত্ৰত অসম তথা গুৱাহাটী উল্লেখনীয় উত্তৰণ হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। তেওঁ কয় যে ভৱিষ্যতে বছৰি হ'বলগীয়া এই প্ৰতিযোগিতাই জনসাধাৰণক সুস্থ জীৱনশৈলীৰ প্ৰতি আকৰ্ষিত কৰিব, ক্ৰীড়া প্ৰতিভাক উৎসাহিত কৰিব আৰু ৰাজ্যত নতুন সম্ভাৱনা তথা সুযোগৰ দুৱাৰ মুকলি কৰিব। লগু উদ্বোধনৰ পাছত কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কাৰে এখন সংবাদমেলত দৌৰৰ মাজেৰে সংহতি সমন্বয়ৰ সৃষ্টি হয় বুলি মন্তব্য কৰে। ইয়াৰ দ্বাৰা ক্ৰীড়া, পৰ্যটন আৰু সংস্কৃতিৰ অপূৰ্ব মিল হয় বুলিও তেওঁ দাবী কৰে। তেওঁ লগতে এনে মাধ্যমেৰে অসমক আগুৱাই লৈ যোৱাৰ লক্ষ্য লোৱাৰ বাবে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ভূয়সী প্ৰশংসা কৰে। গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথনৰ উদ্বোধনী সংস্কৰণত মুঠ 5টা শাখাত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। প্ৰতিযোগিতাত 42.195 কিলোমিটাৰৰ সম্পূৰ্ণ মাৰাথনৰ উপৰি 21.097 কিলোমিটাৰ হাফ মাৰাথন, 10 কিলোমিটাৰ দৌৰ, 5 কিলোমিটাৰ

0: দৌড় আৰু 1.5 কিলোমিটাৰ বিনোদনমূলক দৌৰ অনুষ্ঠিত হ'ব। এই মাৰাথনৰ বাবে আজি পঞ্জীয়ন আৰম্ভ হ'ব। আগ্ৰহীসকলে প্ৰতিযোগিতাৰ ৱেবছাইট www.guwahatiinternationalmarathon.org যোগে নাম পঞ্জীয়ন কৰিব পাৰিব। মাৰাথন জজ খেলপথৰ আৰম্ভ হৈ কামাখ্যা গুৱাহাটী বিশ্ববিদ্যালয় হৈ নৱনিৰ্মিত কুমাৰ ভাস্কৰ বৰ্মা সেতুৰ ওপৰেৰে ব্ৰহ্মপুত্ৰ পাৰ হৈ IITলৈ গৈ পুনৰ একেটা পথেৰে জজ খেলপথাৰলৈ উভতি আহিব। 2027 বৰ্ষৰ 31 জানুৱাৰীত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত কিংবদন্তী সংগীত বেণ্ড গৰিলাজে অনুষ্ঠান পৰিৱেশন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে গৰিলাজে তেওঁলোকৰ প্ৰথমটো ভাৰত ভ্ৰমণৰ অংশস্বৰূপে অন্যতম আয়োজক চহৰ হিচাপে গুৱাহাটীক নিৰ্বাচন কৰিছে। বিশ্বৰ সংগীত জগতত ব্যতিক্ৰমী পৰিচয় গঢ়ি তুলিবলৈ সমৰ্থ হোৱা গৰিলাজ বিশ্বৰ অন্যতম জনপ্ৰিয় মিউজিক বেণ্ড।
1: From October onwards, Guwahati will join a interesting timeline. We'll have Guns N' Roses soon. They are coming to perform in Guwahati. Today, Goliraz has also announced their performance in Guwahati. In between, Lucky Ali will be here. In between, Sunidhi Chauhan is coming to Guwahati. And finally, Guwahati International Marathon. I think we are now preparing for an excitement year ahead. মই সকলোৰে সহযোগিতা কামনা কৰিম।
0: নগাঁও লোকসভা সমষ্টিৰ উপনিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেচন আজি সমষ্টিটোৰ অন্তৰ্গত দুয়োখন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হ'ব। সমষ্টিটোৰ উপনিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPSCৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহক প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ফটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰ পৰা হ'বলগীয়া EVMৰ ৰেণ্ডমাইজেচন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। ইপিনে উপ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত নগাঁও জিলা নিৰ্বাচনী বিষয়া তথা জিলা আয়ুক্ত আৰণ্য শইকীয়াৰ অধ্যক্ষতাত কালি জিলা প্ৰশাসনৰ বিষয়াসকলৰ সৈতে এখন পৰ্যালোচনা তথা প্ৰস্তুতিমূলক বৈঠকো অনুষ্ঠিত হয়। ৰাজ্য জিলা আয়ুক্তসকলৰ এখন দুদিনীয়া সন্মিলন অহা দেওবাৰ আৰু সোমবাৰে যোৰহাটত অনুষ্ঠিত হ'ব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই জিলা আয়ুক্তসকলৰ এই সন্মিলনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। এই সন্মিলনৰ প্ৰথম দিনা মুখ্যমন্ত্ৰীয়ে যোৰহাটৰ চিনামৰা চাহ বাগিচাত জিলাখনৰ নৱনিৰ্মিত আয়ুক্ত কাৰ্যালয়টো আনুষ্ঠানিকভাৱে মুকলি কৰিব। সেইদিনাই চিনামৰাৰ সভাগৃহত আয়ুক্তসকলৰ দুদিনীয়া সন্মিলন আৰম্ভ হ'ব আৰু এই সন্মিলনত মুখ্যমন্ত্ৰীৰ উপস্থিতিত প্ৰতিখন জিলাৰ বিভিন্ন বিভাগৰ উন্নয়নমূলক কাম কাজৰ বিস্তৃত পৰ্যালোচনা কৰা হ'ব। উল্লেখযোগ্য যে চিনামৰা চাহ বাগিচাৰ প্ৰায় 12 বিঘা মাটি সামৰি যোৰহাট জিলা আয়ুক্তৰ পাঁচমহলীয়া কাৰ্যালয়টো নিৰ্মাণ কৰা হৈছে। নতুন কাৰ্যালয়টোৰ সৈতে উন্নত সা সুবিধাযুক্ত সভাগৃহৰ লগতে প্ৰেক্ষাগৃহও সংলগ্ন কৰা হৈছে। মুখ্যমন্ত্ৰীয়ে লগতে লোক নিৰ্মাণ বিভাগে চিনামৰাৰ ৰেল ক্ৰছিঙৰ ওপৰত নিৰ্মাণ কৰা 540 মিটাৰ দৈৰ্ঘ্যৰ ৰেল অভাৰব্ৰিজখনো মুকলি কৰিব। IIT গুৱাহাটীৰ এটা গৱেষকৰ দলে পানী মেটেকাৰ পৰা ৰাসায়নিক সামগ্ৰী প্ৰস্তুত কৰি উলিয়াইছে। এইবিধ ৰাসায়নিক সামগ্ৰী খাদ্য সংৰক্ষণৰ লগতে আন কেইবাবিধো ব্যৱহাৰিক কামৰ বাবে উপযোগী। অসমৰ গাঁৱে ভূঞে, পথাৰ, পিটনি, পুখুৰী সকলোতে উপলব্ধ পানী মেটেকাৰ পৰা প্ৰস্তুত কৰা এই সামগ্ৰীবিধ ভাৰতে সম্প্ৰতি চীন, ৰাছিয়া আৰু জাপানৰ পৰা আমদানি কৰি আহিছে। IIT গুৱাহাটীৰ ৰাসায়নিক অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক ডঃ নাগেশ্বৰ ৰাও পিল্লাৰ নেতৃত্বত গৱেষকৰ দলটোৱে এই সফলতা লাভ কৰিছে। এই ৰাসায়নিক সামগ্ৰীবিধ পানী মেটেকাৰ পৰা আহৰণ কৰি ব্যৱহাৰৰ উপযোগী কৰি তুলিব পাৰিলে দেশ ব্যৱসায়িক দিশত যথেষ্ট লাভান্বিত হ'ব। এই সামগ্ৰীবিধ প্ৰস্তুত সন্দৰ্ভত অধ্যাপকগৰাকীয়ে এনেদৰে কয়।
2: एक कार्टिंग मटेरियल लिया जो आसामीस में मेटाका बोलते हैं और हिंदी में जलकुंभी बोलते हैं, उसको लेके हम लोग एक इम्पोर्टेंट केमिकल जो अभी बाहर से इम्पोर्ट हो रहा है, चाइना से या जर्मनी से इम्पोर्ट होता है, उसको बनाया है। और इस कार्टिंग मटेरियल से हम लोग उसका डाउन स्ट्रीम प्रोडक्ट जो होता है सोडियम लेवलिनेट जो कॉस्मेटिक्स और फूड एडिटिव्स में यूज होता है और कैल्शियम लेवलिनेट जो मिनरल सप्लीमेंट जैसा यूज होता है और इथाइल लेवलिनेट जो फ्रेग्रेंसेस में यूज होता है और मिथाइल लेवलिनेट जो रिन्यूएबल सॉल्वेंट है, ये सारा डाउनस्ट्रीम केमिकल्स हम लोग बनाया है। ये सारा डाउनस्ट्रीम केमिकल्स जो है अभी चाइना से या जर्मनी से इंपोर्ट हो रहे हैं। अभी हम लोग एक बार इसको लार्ज स्केल में बनाने के बाद हम लोग ये सारा केमिकल्स को भारत में बना सकते हैं।
0: অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ উদ্যোগত বিশ্বনাথ জিলাৰ পূব চৈদুৱাৰ উন্নয়ন খণ্ডৰ ৰাজহুৱা ভৱনত কালি খণ্ড পৰ্যায়ৰ অনাদায়ী সম্পদ পুনৰুদ্ধাৰ তথা ঋণ শিবিৰ অনুষ্ঠিত হয়। মহিলা নেতৃত্বাধীন উদ্যোগ আৰু আত্মসহায়ক গোটৰ বিত্তীয় সবলীকৰণৰ লক্ষ্যৰে এই শিবিৰৰ আয়োজন কৰা হয়। এই শিবিৰত উন্নয়ন খণ্ডটোৰ বিভিন্ন আত্মসহায়ক গোটৰ সদস্য, বেংক বিষয়া আৰু ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকল উপস্থিত থাকে। শিবিৰত অনাদায়ী ঋণ থকা আত্মসহায়ক গোটৰ ঋণসমূহৰ পুনৰুদ্ধাৰ, ঋণ পৰিশোধৰ গুৰুত্ব আৰু নতুনকৈ মহিলা উদ্যোগীসকলক কিদৰে ঋণ প্ৰদান কৰি স্বাৱলম্বী কৰিব পাৰি সেই বিষয়ে আলোচনা কৰা হয়। লগতে সময়মতে ঋণ পৰিশোধ কৰিলে ভৱিষ্যতে ঋণ লাভৰ সুবিধা আৰু চৰকাৰী আঁচনিৰ সুবিধা লাভ কৰিব পাৰিব বুলিও জানিবলৈ দিয়া হয়। ভাৰতে মহিলাৰ এছিয়া কাপ টি টুৱেণ্টি ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে। যোৱা নিশা দলটোৱে ডুবাইত অনুষ্ঠিত প্ৰথমখন ছেমি ফাইনেলত বাংলাদেশক 40 ৰণত পৰাস্ত কৰে। বাংলাদেশে 150 ৰণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 109 ৰাণহে কৰিবলৈ সমৰ্থ হয়। বাংলাদেশৰ হৈ শৰ্ণা আখতাৰে সৰ্বাধিক 22 ৰণ কৰি আউট নোহোৱা হৈ থাকে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰা আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 6টা উইকেটৰ বিনিময়ত 149 ৰাণ কৰে। 40টা বলত 64 ৰাণ কৰা শেফালি বৰ্মাক প্লেয়াৰ অব দ্য মেচ হিচাপে ঘোষণা কৰা হয়। ডুবাইত আজি হ'বলগীয়া প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত পাকিস্তান শ্ৰীলংকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব আৰু খেলখনৰ বিজয়ী দলটো দেওবাৰে ফাইনেলত ভাৰতৰ সন্মুখীন হ'ব। এতিয়া আহক আজি গুৱাহাটীৰ প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: নলবাৰীৰ বাণীকুছিত পেপচিকো ইণ্ডিয়াৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ উদ্বোধন, উচ্চতম ন্যায়ালয়ে অৰ্হতাহীন শিক্ষক নিযুক্তিত স্থগিতাদেশ দিয়াৰ ফলত 10 সহস্ৰাধিক টিউটৰৰ অনিশ্চয়তা, গাভাস্কাৰৰ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী আন্তৰ্জাতিক মাৰাথানৰ আয়োজন, সুধাকণ্ঠক লৈ ৰাজ্য চৰকাৰৰ ইনষ্টা ৰীল প্ৰতিযোগিতাৰ আয়োজন আদি বা বাতৰিয়ে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে। 10,000 কোটি টকাৰ বান সাহায্য দাবীৰে টাই আহোম ছাত্ৰ সন্থাই কালি বিশাল গণ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ বাতৰি, দৈনিক অসম কাকতে 10,000 কোটিৰ বান সাহায্যৰ দাবী আটাচুৰ প্ৰতিবাদত কপিল শিৱসাগৰ শিৰোনামেৰে বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। একেৰে বাতৰিক অসমীয়া প্ৰতিদিন কাকতে আটাচুৰ বজ্ৰধ্বনিত উত্তাৰ শিৰোনামেৰে আলোকচিত্ৰসহ প্ৰথম পৃষ্ঠাত স্থান দিছে। নলবাৰী বাণীকুছিত পেপচিকো ইণ্ডিয়াৰ 778 কোটি টকাৰ খাদ্য প্ৰসংস্কৰণ উদ্যোগ মুকলি কৰি 5 বছৰত 2 লাখ নিযুক্তি দিয়া হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কৰা ঘোষণাৰ জেৰ টানি নিয়মীয়া বাৰ্তা কাকতে ৰাজ্য চাকৰি প্ৰত্যাশীৰ বাবে মুখ্যমন্ত্ৰীৰ বৃহৎ ঘোষণা, প্ৰতিশ্ৰুতিমতে 5 বছৰত দিব 2 লাখ হক নিযুক্তি শিৰোনামেৰে গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। আমাৰ অসম কাকতে অহা বছৰ 7 ফেব্ৰুৱাৰীত আয়োজন কৰা গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথানৰ এটা বাতৰি গাভাস্কাৰৰ প্ৰতিষ্ঠানৰ উদ্যোগত গুৱাহাটী আন্তৰ্জাতিক মাৰাথান শিৰোনামেৰে প্ৰকাশ কৰিছে। কাইলৈ আৰু পৰহিলৈ নতুন দিল্লীত হ'বলগীয়া অষ্টাদশ ব্ৰিক্স শীৰ্ষ সন্মিলনৰ এটা বাতৰিক দৈনিক জনমভূমি কাকতে জিনপিং পুটিনেৰে মোদীৰ প্ৰস্তাৱিত বৈঠকক লৈ বিশ্বজুৰি কৌতূহল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি দি আছাম ট্ৰিবিউন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে ৰাজ্যৰ সাংস্কৃতিক বিভাগে ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে ইনষ্টা ৰীল প্ৰতিযোগিতাৰ আয়োজন কৰাৰ বাতৰি গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। গোলাঘাট আৰক্ষীয়ে সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক দীপেন পাতৰক তেল চুৰিকাণ্ডত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ বাতৰি, দৈনিক অগ্ৰদূত কাকতে তেল চুৰি চক্ৰৰ নেতৃত্ব দি গ্ৰেপ্তাৰ হল সৰুপথাৰ সমজিলাৰ আৰক্ষী অধীক্ষক হৰিহৰ দুলিতে ভূত কাইজাৰৰ পৰাই ধৰি নিলে শিৰোনামেৰে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে সুস্মিতা গোস্বামীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত সাক্ষ্য প্ৰদান সম্পূৰ্ণ কৰাৰ বাতৰি, সুস্মিতা কমপ্লিট হাৰ টেষ্টিমনি ইন জুবিন ট্ৰায়েল শিৰোনামেৰে প্ৰথম পৃষ্ঠাত স্থান দিছে। এতিয়া আহক বাতৰিৰ মাজলৈ উভতি চাওঁ।
0: স্থানীয় বতৰৰ আগলি বতৰ অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে টাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলচিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলচিয়াছ হ'ব পাৰে বুলি বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, ত্ৰিপুৰা আৰু মেঘালয়ৰ ঠাই বিশেষে ধাৰাষাৰ বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰ দিছে। অৰুণাচল প্ৰদেশ আৰু নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ বাবে যোৰহাট, চৰাইদেউ, শিৱসাগৰ আৰু গোলাঘাট বিধ্বংসী বিমানৰ কবলত পৰা বুলি কেন্দ্ৰীয় চৰকাৰৰ প্ৰকাশ। কিংবদন্তী ক্ৰিকেটাৰ সুনীল গাভাস্কৰৰ উপস্থিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ গুৱাহাটীত প্ৰথমবাৰলৈ হ'বলগীয়া গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় মাৰাথানৰ লগ' উন্মোচন। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে আজি EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন আৰম্ভ। IIT গুৱাহাটীৰ গৱেষকৰ দলৰ পানী মেটেকাৰ পৰা এবিধ ব্যৱহাৰিক ৰাসায়নিক সামগ্ৰী প্ৰস্তুত আৰু মহিলাৰ এছিয়া কাপ টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ ফাইনেলত ভাৰত। আজিৰ পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলাৰ ৰায়ৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে

0: বিজেপিৰ সেৱা সংকল্প অভিযান, নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা অব্যাহত, ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা, নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ অষ্টাদশ ব্ৰিকছ সন্মিলন, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে ফাৰ্ষ্ট টেক আদালতৰ তদন্তৰ নিৰ্দেশ আৰু জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতৰ 3-1 গলৰ ব্যৱধানত জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই জিন্তি ৰাণী ডেকা আৰু মোৰ সৈতে আছে জুলি শৰ্মা বৰুৱা। বিজেপিৰ বৰ্ধিত ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হয়। এই বৰ্ধিত কাৰ্যনিৰ্বাহক সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া আৰু অসম প্ৰভাৰী তথা ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হৰিশ দ্বিবেদী উপস্থিত থাকে। সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ ভিতৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সংসদীয় ৰাজনীতিত 25 বছৰ সম্পূৰ্ণ হোৱা উপলক্ষে অসমতো অহা 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা সংকল্প অভিযান, জনসেৱাই নাৰায়ণ সেৱা শীৰ্ষক মাহজোৰা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। এই কাৰ্যসূচী সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এইদৰে কয়।
1: গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু দেশৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সুশাসনৰ যাত্ৰা অহা 2026 চনৰ 7 অক্টোবৰত 25 বছৰ স্পৰ্শ কৰিব। এই 25 বছৰীয়া যাত্ৰা প্ৰেৰণা আৰু আশাৰ প্ৰতীক, ৰাষ্ট্ৰৰ বাবে এটা সমৰ্পণৰ 25টা বছৰ, যাক লৈ আমি গৌৰৱ অনুভৱ কৰোঁ। ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন ডাঙৰীয়াই 17 ছেপ্টেম্বৰৰ পৰা 17 অক্টোবৰলৈ সেৱা আৰু সংকল্পৰ এটা অভিযান অসমত আৰু গোটেই দেশতে ৰূপায়ণ কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। আজি আমাৰ দলৰ কাৰ্যকৰ্তাৰ সভাত আমি সেৱা আৰু সংকল্প অভিযানৰ বিষয়ে বিশদভাৱে আলোচনা কৰোঁ।
0: এই অভিযানৰ প্ৰথম কাৰ্যসূচী হিচাপে 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰীৰ জন্মদিনত আশীৰ্বাদৰ বন্তি শীৰ্ষক কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ইয়াৰ পিছত পৰ্যায়ক্ৰমে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ৰক্তদান শিবিৰ, স্বাস্থ্যসেৱামূলক কাৰ্যসূচী, স্বচ্ছতা অভিযান, যুৱ ছাত্ৰসকলৰ বাবে বিভিন্ন প্ৰতিযোগিতা আৰু সামাজিক সচেতনতা বৃদ্ধিৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰা হ'ব। ইপিনে 19 ছেপ্টেম্বৰত জুবিন গাৰ্গৰ স্মৃতিত ৰাজ্যৰ বিভিন্ন বিজেপি কাৰ্যালয় আৰু নিৰ্ধাৰিত স্থানত ৰক্তদান কাৰ্যসূচী অনুষ্ঠিত কৰি শিল্পীগৰাকীৰ প্ৰতি ৰাজ্যিক বিজেপিয়ে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিব বুলি আমাৰ সংবাদদাতাই জানিবলৈ দিয়ে। নগাঁও লোকসভা সমষ্টিৰ উপ নিৰ্বাচনৰ বাবে EVM আৰু VVPATৰ প্ৰথম পৰ্যায়ৰ ৰেণ্ডমাইজেশ্যন আজি সমষ্টিটোৰ অন্তৰ্গত 2খন জিলাৰ সংশ্লিষ্ট জিলা নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলা আয়ুক্ত আৰণ্যক শইকীয়াৰ অধ্যক্ষতাত অনুষ্ঠিত এই প্ৰক্ৰিয়াৰ জৰিয়তে সমষ্টিভিত্তিকভাৱে ঢিং, ৰূপহীহাট, চামগুৰি, নগাঁও, বটদ্ৰৱা আৰু ৰহা বিধানসভা সমষ্টিৰ বাবে EVM আৰু VVPATসমূহ কম্পিউটাৰাইজড লটাৰীৰ জৰিয়তে আবণ্টন কৰা হয়। সকলো মূল ৰাজনৈতিক দলৰ প্ৰতিনিধিৰ উপস্থিতিত সম্পন্ন এই কাৰ্যসূচীত অতিৰিক্ত জিলা আয়ুক্ত গোপাল শৰ্মা, নিৰ্বাচন বিষয়া প্ৰতিষ্ঠা দত্ত আৰু সহকাৰী আয়ুক্ত শেখৰণ ফুকন উপস্থিত থাকে। উল্লেখযোগ্য যে সমষ্টিটোৰ উপ নিৰ্বাচন সন্দৰ্ভত ৰাজ্যৰ মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সভাপতিত্বত স্বীকৃতিপ্ৰাপ্ত ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিৰ সৈতে কালি এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত নিৰ্বাচনী অধিসূচনা, আদৰ্শ আচৰণ বিধি আৰু নিৰ্বাচনী প্ৰচাৰ সন্দৰ্ভত নিৰ্দেশনাসমূহ ৰাজনৈতিক দলসমূহক অৱগত কৰা হয়। এই বৈঠকতে নিৰ্বাচনী ব্যয় পৰ্যবেক্ষণৰ বিভিন্ন দিশ সন্দৰ্ভতো আলোচনা কৰা হয়। ভোটগ্ৰহণৰ দিনা পৰিচয় নিশ্চিতকৰণৰ বাবে UPIC-ৰ উপৰি নিৰ্ধাৰিত 12টা বিকল্প নথিৰ যিকোনো এখন নথি ভোটদাতাই প্ৰদৰ্শন কৰিব পাৰিব বুলিও ৰাজনৈতিক দলসমূহৰ প্ৰতিনিধিসকলক অৱগত কৰা হয়। একেদৰে মনোনয়নৰ ক্ষেত্ৰত প্ৰাৰ্থীসকলক স্পষ্ট ভোটো দাখিল কৰিবলৈ পৰামৰ্শ দিয়া হয়। আজিৰে পৰা হ'বলগীয়া EVMৰ ৰেণ্ডমাইজেশ্যন আৰু কমিশ্যনিং প্ৰক্ৰিয়াৰ সময়ত প্ৰাৰ্থী অথবা অনুমোদিত প্ৰতিনিধিৰ উপস্থিতিৰ গুৰুত্বৰ বিষয়েও বৈঠকত অৱগত কৰা হয়। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ আৰম্ভ হ'বলগীয়া অষ্টাদশ ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। সন্মিলনৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিন, চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিং, দক্ষিণ আফ্ৰিকাৰ ৰাষ্ট্ৰপতি চিৰিল ৰামফোছা, ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দুল ফাটাহ আল চিচি, ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰাৱাবো ছুবিয়ান্টো, ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ন, আবুধাবিৰ যুৱৰাজ শ্বেখ খালেদ বিন মহম্মদ বিন জায়েদ আল নাহায়ানকে ধৰি আগশাৰীৰ নেতাসকলক প্ৰতিনিধিত্ব কৰিব। ভাৰতৰ অধ্যক্ষতাত হ'বলগীয়া এই শীৰ্ষ সন্মিলনৰ মূল বিষয়বস্তু হৈছে স্থিতিস্থাপকতা, উদ্ভাৱন, সহযোগিতা আৰু বহন ক্ষমতাৰ বাবে নিৰ্মাণ। সৰ্বাত্মক গোলকীয় প্ৰশাসন আৰু বহুত্ববাদৰ সুদৃঢ়কৰণ বিষয়ক ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ ৰুদ্ধদ্বাৰ বৈঠকেৰে কাইলৈ এই সন্মিলন আৰম্ভ হ'ব। ব্ৰিক্ছ ৰাষ্ট্ৰগোষ্ঠীৰ নেতাসকলে ভাৰত মণ্ডপমত আয়োজিত ভাৰত ইনোভেটছ প্ৰদৰ্শনীও পৰিদৰ্শন কৰিব। ইয়াৰ পাছত তেওঁলোকে যৌথ গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'ব। তেওঁলোকে লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আয়োজন কৰা নৈশ ভোজমেলত অংশ ল'ব। প্ৰধানমন্ত্ৰী মোদী এই সন্মিলনত ভাগ লোৱাৰ সুযোগতে ব্ৰিক্ছ সদস্য ৰাষ্ট্ৰৰ নেতাসকলৰ সৈতে এলানি দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। শ্ৰীমোদীয়ে দেওবাৰে ব্ৰিক্ছ সহযোগী ৰাষ্ট্ৰৰ নেতা আৰু আমন্ত্ৰিত প্ৰতিনিধিবৰ্গক আদৰণি জনাব। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
2: জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত প্ৰৱাসী অসমীয়াৰ সাক্ষ্য প্ৰদান প্ৰক্ৰিয়া অব্যাহত আছে। আজি তৃতীয়গৰাকী প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰ ফাষ্ট ট্ৰেক আদালতত উপস্থিত হৈ জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত সাক্ষ্য প্ৰদান কৰে। আজি ফাষ্ট ট্ৰেক আদালতে দুটা সংবাদ মাধ্যমৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশ জাৰি কৰে। জুবিন গাৰ্গৰ মৃত্যু গোচৰ সংক্ৰান্তত প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰাৰ বাবে আদালতে সংবাদ মাধ্যম দুটাৰ বিৰুদ্ধে এই তদন্তৰ নিৰ্দেশ জাৰি কৰিছে। আদালতে সংশ্লিষ্ট সংবাদ মাধ্যম দুটাই ন্যায়িক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰা বুলি মন্তব্য কৰে। প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত দিয়া ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সংবাদ মাধ্যমে কেনেকৈ লাভ কৰিলে সেই সন্দৰ্ভত অপৰাধ অনুসন্ধান বিভাগক তদন্ত কৰি প্ৰতিবেদন দাখিল কৰাৰ লগতে আইন অনুসৰি ব্যৱস্থা ল'বলৈ আদালতে নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে সংবাদ মাধ্যম দুটাই দণ্ডাধীশৰ চিল মোহৰসহ প্ৰৱাসী অসমীয়া প্ৰতিম লহকৰে দণ্ডাধীশৰ আগত প্ৰদান কৰা ভাষ্যৰ লিপিবদ্ধ প্ৰতিলিপি সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল। ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলৰ নিবনুৱা যুৱক যুৱতীসকলক স্বাৱলম্বী কৰি গঢ়ি তোলাৰ লক্ষ্যৰে তামোলপুৰ পাৰ্কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত সশস্ত্ৰ সীমাবলৰ উদ্যোগত আজিৰ পৰা 30-দিনীয়া মৌলিক ইলেক্ট্ৰিচিয়ান প্ৰশিক্ষণ কাৰ্যসূচী আৰম্ভ হৈছে। অৰ্ধশতাধিক নিবনুৱা যুৱকে অংশগ্ৰহণ কৰা এই বিশেষ দক্ষতা বিকাশ শিবিৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে বেটেলিয়নটোৰ কমাণ্ডেণ্ট এইচ কে গুপ্তাই।
3: भारत सरकार के गृह मंत्रालय की तरफ से वोकेशनल ट्रेनिंग शुरू की जा रही है। जगह जगह जितने भी बॉर्डर पे युवा हैं, स्त्री हो या पुरुष हो, लड़कियां हो या लड़के हो, उनके लिए अलग अलग ट्रेनिंग की व्यवस्था की जा रही है, जिसमें ताकि युवा खुद अपने पैरों पे खड़े हो सके, अपना स्वयं का रोजगार शुरू कर सके। इसी क्रम में हमने बेसिक इलेक्ट्रिशियन कोर्स की शुरुआत तामुलपुर में की है, जिसमें 20 युवा छात्र इसको एक महीने तक ट्रेनिंग करेंगे और करियर इन्फो का इसमें सहयोग करेंगे। पिछले हफ्ते ही 20 महिलाओं के लिए भी ट्यूशन कोर्स की समाप्ति हुई है और हमने भी 30 महिलाओं को टेलरिंग कोर्स का भी इसी साल ट्रेनिंग दिया है और आने वाले दिनों में भी मोबाइल रिपेयरिंग का भी ट्रेनिंग होना है।
2: কেৰিয়াৰ ইনফৰ ব্যৱস্থাপনা সঞ্চালক অমৰ সিং ব্ৰহ্মৰ লগতে এছ এছ বিৰ বিষয়বৰ্গৰ আৰু জোৱানসকলৰ উপস্থিতিত অনুষ্ঠিত এই কাৰ্যসূচীত সীমান্তৱৰ্তী পিছপৰা অঞ্চলৰ প্ৰতিভাৱান যুৱ প্ৰজন্মক উপযুক্ত শিক্ষা প্ৰদান কৰি ভৱিষ্যতে আত্মনিৰ্ভৰশীল হোৱাৰ বিভিন্ন দিশ সন্দৰ্ভত অৱগত কৰোৱা হয়। কোচবিহাৰৰ মধুপুৰ সত্ৰত কাইলৈ দিনজোৰা কাৰ্যসূচীৰে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি পালন কৰা হ'ব। মধুপুৰ সত্ৰ আৰু উত্তৰবংগৰ সত্ৰ আৰু নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জানিবলৈ দিয়া অনুসৰি কাইলৈ প্ৰভাতী বন্দনাৰে কাৰ্যসূচী আৰম্ভ হ'ব। ইয়াৰ পাছত ভাগৱত পাঠ, নাম প্ৰসংগ আৰু ধৰ্মালোচনী সভা অনুষ্ঠিত হ'ব। ধৰ্মালোচনী সভাত কোচবিহাৰৰ কেইবাজনো বিশিষ্ট নাগৰিক আৰু উত্তৰবংগৰ বিভিন্ন সত্ৰৰ সত্ৰাধিকাৰসকল উপস্থিত থাকিব। বিয়লি আইসকলৰ থিয় নাম পাছত সন্ধ্যা বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী সামৰণি পৰিব। দেশজুৰি কাইলৈ চলিত বৰ্ষৰ তৃতীয়খন ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। লোক আদালতৰ জৰিয়তে দেৱানী, আপোচবিহীন ফৌজদাৰী, চেক বাউঞ্চ, বৈবাহিক পাৰিবাৰিক বিবাদ, মটৰ দুৰ্ঘটনা ক্ষতিপূৰণ, বেংকৰ ঋণ আৰু বিদ্যুৎ সম্পৰ্কীয় গোচৰৰ লগতে প্ৰাক আদালত কাই পৰ্যায়ত বিবাদ নিষ্পত্তি কৰা হ'ব। ইয়াৰ অংশ হিচাপে দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ ফেকামাৰীস্থিত জিলা আদালতৰ চৌহদত কাইলৈ পুৱা 9 বজাৰ পৰা ৰাষ্ট্ৰীয় লোক আদালতৰ আয়োজন কৰা হৈছে। এইবেলি জিলাখনত প্ৰায় 2,000+ গোচৰ নিষ্পত্তিৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইতিমধ্যে বিভিন্ন গোচৰৰ জৰিয়তে প্ৰায় 20,00,000 টকা জমা হৈছে বুলি জিলা আইন সেৱা বিষয়ৰ প্ৰাধিকৰণৰ উচ্চবৰ্গৰ সহায়ক মেহবুবুল ইছলাম খিলিজীয়ে প্ৰকাশ কৰিছে। শিলচৰ পৌৰ নিগম নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ আজি অন্তিম দিন। আজি 42টা ৱাৰ্ডৰ মনোনীত প্ৰাৰ্থীসকলে মনোনয়ন পত্ৰ দাখিল কৰে। বিজেপি মিত্ৰজোঁটৰ লগতে কংগ্ৰেছ দলৰ প্ৰাৰ্থীসকলেও বিশাল শোভাযাত্ৰাৰে মনোনয়ন পত্ৰ দাখিল কৰা পৰিলক্ষিত হয়। মনোনীত প্ৰাৰ্থীসকলে, দলীয় কৰ্মী আৰু শুভাকাংক্ষীসকলে হাতে হাতে দলীয় পতাকা লৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰে। অহা 14 ছেপ্টেম্বৰত প্ৰাৰ্থীসকলৰ মনোনয়ন পত্ৰ পৰীক্ষা কৰা হ'ব আৰু 17 ছেপ্টেম্বৰত বিয়লি 3 বজা পৰ্যন্ত প্ৰাৰ্থীসকলে মনোনয়ন প্ৰত্যাহাৰ কৰিব পাৰিব। শিলচৰ পৌৰ নিগমৰ নিৰ্বাচন অহা 3 অক্টোবৰত অনুষ্ঠিত হ'ব। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহে তৎপৰতা অব্যাহত ৰাখিছে। আজি ভাৰতীয় জনতা পাৰ্টীয়ে নগাঁও জিলা জিলা আয়ুক্ত পদৰ পৰা শেহতীয়াকৈ স্বেচ্ছাই অৱসৰ গ্ৰহণ কৰা দেৱাশীষ শৰ্মাৰ নাম প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। দলটোৰ কেন্দ্ৰীয় নিৰ্বাচন সমিতিয়ে তেওঁৰ প্ৰাৰ্থিত্বত অনুমোদন জনায়। এ আই ডি এফ দলে ইতিমধ্যে ৰেজাল কৰিম চৰকাৰৰ নাম দলীয় প্ৰাৰ্থী হিচাপে ঘোষণা কৰিছে। সমষ্টিটোত কংগ্ৰেছ দলেও 2 এদিনতে দলীয় প্ৰাৰ্থীৰ নাম ঘোষণা কৰাৰ সম্ভাৱনা আছে। উল্লেখযোগ্য যে নগাঁও লোকসভা সমষ্টিৰ নিৰ্বাচনৰ বাবে যোৱা সপ্তাহত অধিসূচনা জাৰি কৰা হয়। অহা 6 অক্টোবৰত ভোটগ্ৰহণ হ'বলগীয়া এই নিৰ্বাচনৰ বাবে ইচ্ছুক প্ৰাৰ্থীসকলে অহা 16 ছেপ্টেম্বৰ পৰ্যন্ত মনোনয়ন পত্ৰ দাখিল কৰিব পাৰিব। 9 অক্টোবৰত এই নিৰ্বাচনৰ ভোট গণনা কৰা হ'ব। নগাঁও সমষ্টিৰ লগতে দেশৰ 5টা বিধানসভা সমষ্টিতো নিৰ্বাচন অনুষ্ঠিত হ'ব। এই সমষ্টিকেইটা হ'ল তামিলনাডুৰ মাদুৰকান্তকম আৰু ধাৰাপুৰম, পশ্চিমবংগৰ ৰেজিনগৰ আৰু নন্দীগ্ৰাম আৰু পুডুচেৰীৰ থাট্টান শাওৰী। পৰৱৰ্তী বাতৰি শুনক জিন্তিৰাণী ডেকাৰ পৰা।
0: পশ্চিম কাৰ্বি আংলং জিলাৰ হামৰেণৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত আজি ৰাজ্যখনৰ লোকপিয়ল সঞ্চালক বিশ্বজিৎ পেগুৱে এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰি লোকপিয়লৰ বিভিন্ন বিষয় সন্দৰ্ভত আলোচনা কৰে। তেওঁ লগতে সাংবাদিকসকলৰ সৈতেও মত বিনিময় কৰে। ইয়াৰ লগতে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ লোকপিয়ল সন্দৰ্ভতো মত প্ৰকাশ কৰে। নিচামুক্ত ভাৰত অভিযানৰ অধীনত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰা সফলভাৱে আয়োজন কৰাৰ উদ্দেশ্যে আজি শ্ৰীভূমিৰ জিলা আয়ুক্তৰ সন্মিলন কক্ষত এখন জিলা পৰ্যায়ৰ সমন্বয় সভা অনুষ্ঠিত হয়। সভাত নিচামুক্ত সমাজ গঢ়ি তোলাৰ উদ্দেশ্যে সমাগত নিচামুক্ত ভাৰত সংকল্প পদযাত্ৰাৰ সামগ্ৰিক পৰিকল্পনা, প্ৰস্তুতি, সমন্বয় আৰু ৰূপায়ণ সম্পৰ্কীয় বিভিন্ন বিষয়ত বিস্তৃতভাৱে আলোচনা কৰা হয়। সভাত নিচাযুক্ত দ্ৰব্যৰ অপব্যৱহাৰৰ বিৰুদ্ধে জনসচেতনতা বৃদ্ধি কৰাৰ লগতে বিশেষকৈ যুৱ সমাজক নিচাৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা আঁতৰাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয়। পদযাত্ৰাক সফল কৰি তোলাৰ বাবে সংশ্লিষ্ট সকলো বিভাগ, প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠন তথা সমাজৰ বিভিন্ন স্তৰৰ লোকৰ সক্ৰিয় অংশগ্ৰহণৰ ওপৰতো বিশেষ গুৰুত্ব দিয়া হয়। সমাগত মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন 2026ৰ বাবে 26 বুৰুলী সমষ্টিৰ চূড়ান্ত ভোটাৰ তালিকা আজি বিয়লি 3 বজাত তেজপুৰস্থিত শোণিতপুৰৰ জিলা উন্নয়ন আয়ুক্তৰ কাৰ্যালয়ৰ কক্ষত আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হয়। অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ নিৰ্দেশনাত যোৱা 1 জানুৱাৰীক যোগ্যতা অৰ্জনৰ তাৰিখ হিচাপে গণ্য কৰি মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিয়ম 2005ৰ নিয়ম 16ৰ অধীনত এই চূড়ান্ত ভোটাৰ তালিকাখন প্ৰস্তুত কৰা হয়। প্ৰকাশিত চৰকাৰী তথ্য অনুসৰি 26 বুৰুলী সমষ্টিৰ অন্তৰ্গত মুঠ 17টা ভোটগ্ৰহণ কেন্দ্ৰ আৰু 23খন অধিসূচিত মিচিং গাঁও আছে। পূৰ্বৰ খচৰা ভোটাৰ তালিকাত 3705গৰাকী পুৰুষ আৰু 3644গৰাকী মহিলাকে ধৰি মুঠ 7349গৰাকী ভোটাৰ আছিল। ইফালে আজি প্ৰকাশিত চূড়ান্ত ভোটাৰ তালিকাত ভোটাৰৰ সংখ্যা বৃদ্ধি পাই 7504গৰাকী হৈছেগৈ। জনসাধাৰণে নিজৰ নাম অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ অফিচিয়েল ৱেবছাইট armmassage.assam.gov.inত নিৰ্বাচন আয়োগে প্ৰদান কৰা EPIC নম্বৰৰ জৰিয়তে পৰীক্ষা কৰিব পাৰিব। ইয়াৰ উপৰি ৱেবছাইটৰ চিটিজেন কৰ্ণাৰৰ পৰা নিজৰ ভোটগ্ৰহণ কেন্দ্ৰৰ ভোটাৰ তালিকা ডাউনলোড কৰিব পাৰিব। এই তালিকাখন শোণিতপুৰ জিলা চৰকাৰী ৱেবছাইট sonitpur.gov.in ৰাইজৰ সুবিধাৰ্থে উপলব্ধ কৰা হৈছে বুলি শোণিতপুৰৰ জিলা আয়ুক্তৰ এখন প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰা হৈছে। ভাৰতে জুনিয়ৰ এছিয়া কাপ হকীৰ ফাইনেলত স্থান নিশ্চিত কৰিছে। আজি চীনৰ মকিত অনুষ্ঠিত ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতে 3-1 গ'লৰ ব্যৱধানত জয়লাভ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। 17 ছেপ্টেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে বিজেপিৰ সেৱা সংকল্প অভিযান। নগাঁও লোকসভা সমষ্টিৰ আসন্ন উপ নিৰ্বাচনৰ বাবে ৰাজনৈতিক দলসমূহৰ তৎপৰতা অব্যাহত। ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী ঘোষণা। নতুন দিল্লীৰ ভাৰত মণ্ডপমত কাইলৈ 8ষ্টাদশ ব্ৰিকছ সন্মিলন। জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰ সংক্ৰান্তত 2টা সংবাদ মাধ্যমৰ বিৰুদ্ধে ফাষ্ট ট্ৰেক আদালতৰ তদন্তৰ নিৰ্দেশ। আৰু জুনিয়ৰ এছিয়া কাপ হকীৰ ছেমি ফাইনেলত মালয়েছিয়াৰ বিৰুদ্ধে ভাৰতৰ 3-1 গ'লৰ ব্যৱধানত জয়লাভ।
4: श्रोताओं, आप सुन रहे थे संध्यार आंचलिक बातुरी, रिली किए गए थे आकाशवाणी के गुवाहाटी केंद्र से। फ्रीक्वेंसी मॉड्यूलेशन 100.2 मेगाहर्ट्ज़ पर आकाशवाणी का ये हाफ लॉन्ग केंद्र है। स्थानीय भाषाओं के कार्यक्रम को जारी रखते हुए आइए सुनते हैं डिमासा पारंपरिक गीत शर्मिता बोडो और उनके साथियों की आवाजों में।
5: सबके लिए सामाजिक सुरक्षा अटल पेंशन योजना, मोदी जी का संकल्प।
6: योजना उन नौजवानों के लिए है ताकि आप जब 60 साल के होंगे आपको कभी किसी के सहारे की जरूरत न पड़े, आप अपना बुढ़ापा भी गौरव के साथ बिता सको।
5: अब तक इस योजना से 9 करोड़ 50 लाख से अधिक लाभार्थी जुड़ चुके हैं। अगर आप भी 18 से 40 साल की उम्र के हैं तो मासिक अटल पेंशन सहित योजना के 3 गारंटीड फायदों की जानकारी के लिए अपनी बैंक शाखा से संपर्क करें।